আৰু খানাই তেওঁলৈ মানে ৰিচা মুঙৰ জৰা হয় নহয় খানাই পালে গা শিবু মগ হানি খৰাং বাই ৰিচাব যাক যাদুনি ৰিচা মুং খাবাঙি মাৰি কিছিং বেলেগে হামবাই মাৰ অজৰা নৰ খানাই তংমা বাগৈ লগেৰেই তংমা বাগৈ হাইকেনে পান্দা পাই আছে যোৰাতে খানাই তংদি লগেৰেই তংদি